0: দেখা হব আৰু এক নয়া বিষয় নয়া ভাৱনা আৰু নয়া আলোচনা সহিত আজি পাই উপস্থাপনা দিছিলো আমি দুহে
1: মোৰ ৰঞ্জন
0: মোৰ সুপ্ৰভা
1: নমস্কাৰ।